0: 아리 중앙의 먹지 큰 거 닐름 단둔 아리 먹은기 때문에 지정 이릉라 먹든 참법 등화 등 뒤에 먹은 분능 이릉가 먹든 권듬 대니 등 초토가 먹터 버리기지 몸을 남지 동편으로와 대진 과순 말릭 송디요 이릉 년주기 배비니 제다나 세니흔인제 공무니 세니르직님 버 이릉가 호르무츠근 와디 등 시스탄께 비루 지산 아디 정기 뜻제다 탐멍 적흥 부샤르나디콰순말르고르추싱고삼니틀페바타나일릉거이슬란사르지송치브르흑기바른등크위티아리무훈게겔치비콰순말르고등헤마스메흐펀디말르고솔라동득등세르아리년주치페베니세타나아리우기흐르사케제므든고직시흐체르통징올라아리무훈기요르브덴제니에프제직등에프소르나예 탐증남제등와르능남누남제므우 칸능직시요
1: 北卡日一总理拉德福一次年轻年学姐阿里北卡日一别次米尔夸木德人能能成苦日日的国这个学姐人生日阿登真错了出钱过不是也是学姐人生日也门的胡塞哲其比年轻的赛着会年学姐人如果你是给所的阿日拉错特个见证各个东西的人把马斯写特别的所的阿日比得门日路经历人
0: 也门的干擦等从你夸论及时用你各个东西把等你的所的阿里及三那些技能这通了瓦人能加不过去不是过论这把银子阿里保证改变你吃着这块单那阿里深圳特朗普一年的这个了蒙斯的管理卡纳丹的能证是比成门的所从所家成个过去了家庆啊只能的学习的过去些特色吧对大家比起这个你总乐得学习的 年轻人把当地第七三十年春雪采收，年春的种植和拉姆采收等，种植跟科尔瓦索农采收等花盆的家做木器，打克罗瓦多吉采收，十七不打克罗瓦，俺这个采收等送不人亲近，人村农民接着跟伢们的山里打的木西。
2: 아덴저야툰긴게르망샤인어젤침먹서르지그냐흥랑니르송비고차참중땅조람
3: 닝크나바 최초대모
4: 前次的龙城哥陈琼当决定林村拉三不是阿嘎斯些我当地林村哥东镇巴当总之巴当镇做莫言呢当地林村参巴同我一个月了参巴当部聚会也习当参巴你巴将陈龙之言去年就当地林村个参巴当部聚会也习过那个学就业了
2: 주회 제마 총승나 참칠 차등을 안 봐요. 주회의 십.
3: 디나 텅디 렌층가나가 아치 초소르랑 쫑클 텐디종 참진주가 잔츠마록주스데니가 아제름 잔츠미십만나 특지잡길라 아망추징가고니 아진은 통통스기라
5: 레겐랑 초데모이나
6: 데몬 돈즘바 데모
5: 데모 디나 텅디가 렌층게 참바 동능아 아겐느께 아멍은틀 징이게 쇼니 잔츠마록줄게 훈순능징게 주회즈 마랑오츠자미나
6: 이안 돈즘바 디나 토머 총물오클 몽팅게 참총당 주름 렌층게 언더다위 렌층게 접발라냥 특관이 버튼 치셔야 돼 디나나 샴니 니 주회 예수그능아 당게 지름누고 뱌츠마록줄게 훈순능징게 아멍틀게 징게 주회즈 마르셔취 조회인들이나 만나즈가 아니요크 만나치크냐 아크 다시신동들
5: 제
6: 만나니야 무이지나 아크 세랑 세콘드 아크 다시세콘드 다 리치나 소이동도 너무 만나즈 다 그건 좋아인지나 된다 그 쉽고 말이 이 나양 다 아크 세랑 세콘드 그거 어렵고 아크 닌트가다 아크 세랑 너가 송다 아크 다시 비달다 자이달다 그거 쉽죠 딱히 총득 짓고 되나나 다코 환주고 라카니 즉각 그거 되다 고무도 쳐 보지 되셔야 돼. 对那里他阿克扎西的个呢工程啊这句子啊他可个学就罗西个个呢就马扎当吉啊罗当吉啊这些的一些子啊第二件呢他罗族人家呢他就是罗的你整个他罗的个罗的他的这句的那里这句子阿克扎西个的对的哩，他可个阿克前面的我们解决的，啊，他可能主要没啥子没，结果他可个我们所用车那子可给废掉了，啊，等你阿克前两个送的哩，可是完了，这个来废掉的，第拉卡呢，这个拉卡呢，他可个忙个废掉了这个忙个多呢，他第六的七的哩是几呢？这个七七年不要个，第二些呢，他我们的学了第九第九样啥个是不要个，第那样他老师是可是呢？Та акы жасиг сунда акцент жайдали та гомушинзи пидра инаян танди та нилуда маңазу шадали та гору машин тижини та капта та жейтинарам та капта камушини та нера манин тимут тани акы жаси та копа мела чири таңа чуг рухчур чатма рухчур тенинде юндали та рухзи гуди тившата тани кыгы чөтүндөң читаңны инду жигини мачи томур сунда та кыни варып тинунду чегин деп чиктини чегин туна ата пир мазил кг жатмыня юк ата тама ши гонза чызына та чей кырыуну го мочук ата чей кырыуна чи ярма мотом ка шаттина ты вану нямик ти ханчини рабден хан маз го фен жугжина та не панцын ва го та акцен ра акташинда ни вара к кабдайну та камчинга го мукна ди вар к кабдайну го мукну ти ханчини ди кур к та игра ты ультина андрук Tan di la kan ni gwan na chegi ma tumik ti ani chhe se na ak ta sin di so da hat sra kanu go ta kan ching la kan gum kanu tu ma khwe na nu tu yok ti pun di khni gwa ra gum hat sra chi tu nu tu ben khun tu chun tu ti ani chini so da ta ni go ni go chi da li ta lugun da yang khni go chi da li ti ju teng chi ni to chi on tu mo de na na ta tong ha mong chin tin ja ku ku amang tun chum jung se kon di ата чымдынг фэмжик тайгуутан асууна чөсэжината чымтынг жэнгэл зэгийн тона дип жаатын сунчуп тон дэмзгэри шуг ника гысундали лугунды сундали та тэнкэл ижунугота ачунди нэкэнг лугтэ мадана та момо чымкэнг гысунди жаачу тон дэмзгэри тэнона ночи сундали танди денхан дэрка цанна та шугдили ти жинин ачи момо чымкэнг шэтги дали та чымна чун дэмзгэри тэна ак тэрэнг сундали та кэг шэчу Та кэг цунгэй дали та мава чири та та гому тэжи мэра дэй тану тэцэг. Инна ngачи сунгдали нэ дэй яра кэнмүг нэсэг бэхэн дэргэ сунгдали. Мамун чамкэнг сунгдали та тагу чайну ина та акэ цэрэнгэ сунгдали. Бэнчэл шиунгу дичуг нэнга нипэрт сунгдали. Акэ джаси сэкунды гум чэ нэ уг та чингу гумды иннамна чопинжи гу. Гайсэр дэй мантунна сунгдали чэл сэжна ян бэнчэл тара та лотан яна дианчэни ата кас машина тамамо чамкын гысундали чунди лахтыр чи секунды ата краши ге я лахтыр чина зэмбу и лахты чунди реси яна чуга дай дали та чөтүнү ди дым дым дым гыса
5: жин жи кважын чи
2: чамхун зэмбу нэкэр гом пэли чами ге хсет чен ним жэ мэр да жа чэм мо лун жэ
5: ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས
6: ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས Among truth, jungle secundiwara, that jangin jujura. Tianchini, Gomushurikawa, that Munchin Indina, Tachundi, Tahoguri Daritikuna, Yenayan, Taur Tajakti, Achundi, Canton the Tama Koshiku, then a canton lakani Arakajura, a nation laka gom jati, Kajina, Atadin Hong Kunga, Toko, Tianchini, that canton the Nanga Kabda inura, Tianchini, a Jalon, Nurka, she catching board, the Hong Lakani, and Dirkusun that Achuasra Gomuchin on the Toyni Tangana. ата гөрмө чимүз читин яна пар хасын яга лугты чидали данклишионина яна гөрмө то чичен уу дицу тана шера тежу дицунага цама саргарай хсаю тюк ཁྱི
3: གུང་གི་ ཇོ་ཧེན་དེ་དེ་དང་ནི་ ང་ཚི་ ཇན་ཆམ་རོགཅུར་གི་ མང་ཆུལ་ཅིང་གི་ ཇོ་ཧེ་ཇུ་པུ་ནི་ཁ་པ་ཐོང་དེ་ཡ་ ཨོ་ཇི་ལུམ་སའུ་ཟིག་ཤུང་ཐ་ དེ་ན་ ཇན་ཆམ་རོགཅུར་གི་ ཐ་ནི་ མང་ཆུལ་ཅིང་གི་ ཤུང་ནི་ ཤི་ཤ་གང་དག་ཟི་ ང་ཚོ་ཚང་མ་གི་ ཇི་ལུ་ཡི་གུ་ནི་ན་ དེ་ཤུང་ནི་ གལ་ཀ་མ་ཁ་བདའ་ཟེ་ན་
6: ཨེ་གོ་སུང་དེ་ན་ ཐོམར་ མང་ཆུལ་གི་ཅིང་གི་ Shukunika ge ta jengil ge yegi zina chukona ganja yegi ndamda ju hachang gachin buzili.
3: Ri?
6: Ta ganja yegi, tsaddin ge ganja yegi, jengil ge ganja yegi zina, jengil ge nangtun ta sawi gunir. Shukunika ge nyang toptang ge toka nyang tang chung gunir. Toptang angchang tang, kapil angchang. Dianjini ta gormu ge kajang. Dianjini gormu ta gochul yisu. Dianjini ta gormut chitangna ki lugta chi si jigina de tianchini gormut chevuri nima tam yana shira te kun nima je chikchin yim jogun tianchini tandi gasil titsu tar mashina te yang ta tankil jigna chunur gasil mashina te lugun nun jura yana ta gormut chi ma chi chi kasu jigdu de de sawi niga wara tankli jogun gasil ta stoji shungdangna achi ta yegin dar ka yotana ta chundi phantin wara gormuk kunura yanchani ta gormuk kurkur ka wara ta kunni shyan utre gomut chilg tuwa kochuni na to yanchani zog jam utre yanchani ta phantin shugni ka ga song dali ta inkri shyo no zog tre tamni ta chu zognda injina ra ne kin zog tara yana ti lin toju mona ta nong cham kin gra jap chu matum timore de nona ta jatum sekunda ge songdali ta ge tsaddin ge yana lu yana mong ge kheng ge lu ta songna mong chem kong ja chu tun de mu de
3: ji
6: de no na ta che ge no na chu ni ta ta ge ge lu me li de ta na ta songdali chi ta ge ge lu me chi na ma yana to sa wu mo shi ji na ma yana pan sen wa ge che ge ta yana ta ge sa wu me ta na mong chem kong ge songdali yang lu de ja chu ma tun de mu de yan chi ni pan sen wa ra ju ji song da na ta chi ni pa to songdali ta chanting ge thalm che dali yara chati gon tum de na yara pyatm ruk chi ko ka wara no chi thumr song dali ta di ben khang ge yegin dar ka sama ta gon ben khang ge yegin dar ka sama ti dali ta chu mang thuk ke cheng ge na ta ge ti chu ni ya ge ti chu na to lu sum gwa chu ta che tang ge den di tan ke da ni ti ni ti na ka sa dai ju jum da ma tum ye na ti an chi ni yang yara mo tum ka shat ti ti na to chu ni ki la ka ni ja ka to chu ti ha chang kakhun timur edona chu changma nipat nim ju gun che de se jina ta amang chu cheng ke so jin dik ka chu changma ge tan di shu ni ka ge to ni men ba yona zen zu gun ya ra she tri jina ma tu mo yo tona ma chu cha chu ro chi man na ge song da ni yig tsag ga sam chi chi ni ta na ga se to ni men ba yona nong na zen tme yo pa na de ha zen ma yin ba na ti mo ina ma chi te cha chu ro chu cha thun ma ta ti han chi ni cha chu ro chi mo tun ma tsik ti ge ku cha chu ge ཁྱི ཕྱད མི ཡོང ཁྱི ཕྱད མི ཡོང ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི tōmir jōtan dārka ngāchī sōng dārī, tā tōdhik manna gā, tā gōm chēn dōng dā lēnjū dāng yā na, kā gā sōng dārī, chua an dāng yā na, kā kēpan dī sōng chūwī chūn dō, tōnda gā gāchī na sōng dī. Tī nō na, māng tūr kā jēng kā jōjī, māng shī tā tsāng mā chēl sē jī na tā, ngō shī tā ngō shī wā rā sōng dō mō gā jōjī tāg dā gā nā. Tī nō na, dī sōng dārī, dāng dārī nō gā, tā tsān dāng dō, tō gā, tī kō gā, jā tā mō rōk chūn manna gā rā, ngī kō mā rā sōng dārī, dāng dārī lā yā tāk tī nē, tī hān chē nī, tā jōtun dā sōng dārī, dāng dārī dārī tāk chā tāng yī, tā tōbdak manna gā sōng dā, kēpān tāng yā na, mā lī gā kēpān tāng yā na, kā gā sōng dā, huān jūn dī, chōng kū tē sōng dī, sōng chū wī nō tā mō dī.
3: Rē kwa chīn chī. Rē gān lā kā gōng nī dā mō xieb tī ngā nī xie nō, tī jī chī xī bā yā na. Jīng tīr māng chūla jīng gā chā kōng nī, jān chī mā rōk shūr gā, māng wā na, xia wā chī tīr lī jī nāng dī shōng nī, kā dā rī na.
6: Rē, tē nō na, tā ngā chū, tā jā chī mā rōk shūr gā kūr gā xia nā yī na, tā ngā chī sū, māng chūla jīng gā shōng dā nī, tā chūng dī chua yā jī tā ngā na, chē chōng pē jī gā dā tāng tēn dā lī, tā māng wā yī na chūk ngā na, tā chū māng chūla jīng gā chū jī ndā chī māng nū tā mū dā rā, jī nyōng chū jī mī ndī mū dā rā. Tē nō na, tō mā rī ngā chī sōng dā rī tā, tablo mga dhikshi dhali dha, dha song dhali, jatum tamlik dhidhik shukundi niyaz nuju tar. Chikla kani, dha song dhali, mamu mangchuk song dhali, mangchul jengik ndi shuk, jatum ga nishik chigin jigyura. Dha mangchul jengik sakun ndi shukun dhiyuk jatum tang shibsha targa shigyura. Tiyanchum su machi song dhali, kaga jirta ni song dhali dha, mangchul jengik chujan dha jenyongan chujan dhila ka niyaz nuju tayin. Kweezin chukji na, da tsangma ga song dali, da chu mamu mangchuk ga song dali, da gaisil panchil na gormuz kichye gotong na, tsaiddin ga song dali, kichye gita chiin ra goni na. Yang na, da di luk da chi tankil i goni na. Di shkur ka, da shifshya tarka, yela yur tamno tamuz ga. Di hanchi ni, niyamu lakani, ngachi shafshik lakani, ngachi song dali, jatum rukchuk gorum da song dali, da song dali, mangtul jenga ka gyoje ka chachi tang, yaw na tifte ni dali ngachi song dali, da chi pansin tukpa ka goni, da ngachi mangtul jenga ka gyoje nda dhigje da tsiki dali, da gyotun da pwendang na, di tuk da gyotun da ndamdhigi kyun ndamdhigi, di tuk da dhigju ra, yaw na jatum rukchuk ku nu mna da ranga kepan da, yana gorm madonga donu ta kagi lungji kag chamtin kegang te songchuwe chu tachi gi de tang shora song da le ngachi song da le ta a ta shet manga de shet da li chanji gi tang yana a di thal manga de shet da li jalm so so ge chertig tang yana dar ka ge da li ta dobde ko song da li jachum olom de na chuk jachum rokchu na chuk di lamli gi na chuk dar ka ta di chinji ti an chini song da li tā yōngyū stābdī mōnu gō mōnā tāngyō nā, tā lāṃtār tīgī rāngnū gō māngchū gā, tā sōng dārī tālum nāmbā māngā dhū jīr dālī, kachū jālum nī jātum rūkchū tāngyō nā, jātum lōndrī dā tōchū tāchī gīn. Tī nō nā, jātum rūkchū nā gā sōng dārī, māngchūl jāngi kā jōjī rāb kūrī kā, tōmir sōng dārī ngā chī rāngnī kā jātum gā xībhyā tāngyō nā, jātum nīyā dā sū sōng dārī, tā shiā dā yukū dhū dhū dālī, tā qiyo tsuk dhenjig dhan na, huanjur ka dhenjig, da chun di shuga, niyazga, ganglag dhan dhan jayin. Dhenang na, da jigumtar chu, da dhirang ga juhui ayeshib dhan yaw na, jatim olomzhi, dan di nang ga nang sindar ka tsangma, shugdi zgi dali, jigumtar chun di nang na, suwuchi zga sejin na, da chu tsangma ga, xi gona zga, nang ga xi gona zga, naka zga, chātū ka tāt nāpa tsūchik shē chūyī. Chī chī chī chī nā tā māngchūl chēng kā lā kāni, dēnghāng dāg lā kāni, nā kā khasam tā shī kachē mā zirī. Chī chī chī chī nā tā pāñcān wārā chī nūg chē yīg tāng yā nā, chē yīg chī nūg mannā gā tōp tāng gā āntāng tāng yā nā, mannā gā tā gōrmū gā gājāng tāng lōg tāng yā nā, tī chū tār kā chī rī. Nī gā lā kāni gōrmū tā chī dā lī ārā kā nī nā, tā chī rī. Sāmbā gā lā kāni pāñcān wārā tā kabdayi nura yawna tachigra. Di anchini, ta anig lakan chasajina ta achu luk lakar. Chirtanga mangchuk chengando lakan lukanda achu dandi chamkang song dandi jachu tonui lukinjina chasajina ngaykang luk tarasona ta jachi juje chagab jizu onda moyina 다 메컹가 이제 점컹가 잡슈톤 등으로 디코가 가스 로건데 톤을 뜨면이나 잡슈 못은 못들 디안치니 다 로컬라카니 추 로건데 땡클리 시멘 뜨면이나다 양 어춘디야라 리아치 삼존 뜨모들 어또 니야무 선바라카니 추다 뜨시리 코리카와 단디 운디 디춘디라카니 님죽고사 치치들 후처튼 그 디츠글라카니 추 망트르 그 쟁을 조진다 타오진이나 루 섬그나니 타송다 다 가이나 충팀으로 니 루스마 하나 다 소나요 거기 뜨실 그 디인단 그 섬적 죽는다 마 디모요 어때요 오크치 다 고무트 마시나 영라 챗트 디 좀 되진다 마요나 와라 이긴 되진다 마 디모 마시나 디 뜨실 그 디인트 섬적 죽는다 마 뜨 디안티네 아메스 그 디춘데 이지나 다 아주 고무 시아티 주티 츠트 땡크 시메는다 마요나 다 디 일 니트 메라 다송 다레 고무 니군다 못터 터타우드 디 한치니 다추 지아무 히샵 지아무티나 다추 간자가나 카니 아친 드고는가 안아시데 안아치스네 지나 다 고니 없셨 쇼니카 고무 제누라 레누 니가 다 토탕라카 니츠트가 참만 드고는 고무 강르강라카 고추이 통 터친루 디 한치니 다 가슬 간자이 낭튼탕 가소나 시다리 터피이티나 터가 시시 이사우 인저군 때문에 디안치니 다추 조진덤 송토나 도므르치 덤드 치이치나 요나 추 사니 건금만 뭐 참가하셨기지나 될까요 지진이 달나 지당나 더 지진이 야라 셨기 줄라카니 답디는 디안치니 단디라카니 추 참마그 님주고 사군 쳤으지나 다춘디 골문덕기 대주라카니 다 땅망인치나지 춘디 포구리다 되나 다르치 캠핑 라칸 신주구디나 연타치
3: 電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電池が出て、中心に電
7: Ktoinkir shkamkhe che baatang, alogil shchagti alog sungsumdi barlaabye ngiyo dung arangdan jugye baatang, alog sungshe nyang baatang bika shambye alog
8: sungshe. Tane Beijing che tisul jirgu yin.
9: Sornin oshkil alongchin.
10: Sornin oshkil alongchin.
11: Nyakunamba Chetsu Demuina Teran of Jersicha da Dambitsi Nirnitang, Rjarsicha da Tripitsi Rge, Warsicha da Tripitsi of Jalianla, Azal Hapayene, Shuni Tandi, Sanjit Nyamru Lensinger, Nantun Ganadi Chushala.
0: Nitrin Tanyungla, Kendal Huchin Tangni, Jangdu Pedi La Tilan Sarvatab.
11: Li Chang Lonchin Tangni, Bonamu Ayanji, Rojig Lonchin Laku, or a Timbrishi.
0: Lotung Chunji, Shangchunja, Sajun Kung Tokja, Tangyung Go Chili Silber, Chetun Tangal Hochilsi.
11: Shangchin City, Jonghua Mamang of Jemton, Yakovja, Murgum Tandela, Yartun, Skandalja, Hobjong Danga, Lakter Shapi, Chetun, Shamjig of Roland's Hunt of the Air. Shoni Nantun La, Shepta Nyarua.
0: Chetip Shuja, Shitim Pinky Tandon. Nitrin Hulan Jobi, she sure don't you need and she day. Nitrin she jetty, when your sister Piji Jerem show them, Chap Kung so sort of chaprishini. Ni Kung Jun Chung Janja, the so gangjogi chaprishigi. Lungi Changu Junga Bangu Sambi Lur, Rangeliji Sony Chap Kung Jan, Nitrin Tanyung La, Gendel Hitchin Dungvi, Ni Kung Vishuja Panji, Wansilji, Jem Tursung Day, Jungdo Twentil to be a number, Jungian Nantab. Lungi Changu Junga Bangu Sipi Lur, Nitrin Tanyung Lan, Jogunir Nung Gendetang. Karma Sigri Nung Jung Jel, Harishi to be Nikung Jel, Lugstone Sell, Duz Hyat Jim Bama Jelianla, Harishi to be Nikung Jel, London Chankurji, Chankur Yung Jel, Tulasan B, the Ritzel, Jetchi Jigligal. Titula Sigri Nung Jung Jen Nikung Sarbi, Lankur Nitung Legalva, Langjum Shumatang, Adajuber, Nikung Sarbi, Lankur Sarva, Sheratung Shetzel De, Lankur Sarvi, Sheratung Shetzij. Yachi, Jigitsam Lalib. Tunga Sochin Jobi Bissenda. རང་གི་ ཅེ་གོར་ཆེ་ཡེ་ནང་ཐོན་ཏི་ལ་ཅན་བུར་ཅན་ནེ་ཁོང་སའི་ཅུན་རམ་ཅི་ཤེ་ན་རྒྱ་ཅི་ནེ་རེ་དེན་དང་ཅང་ཆུང་ཨ་ནི་མར་ཅག་དེན་རྒྱ་ཡོང་ཚ་ཚ་དེན་དོ་སུལ་ཅན་ནེ་ཁོང་ཅུ་ཚལ་དོན་ཐེ་རམ་བ་མ་ཅིག་དོང་ཤེ་རེ་ཡེ་ཅན་ཡོང་ཏ་སུང་ཨ་དང་ཅ་ལ་ཡང་ནེ་ཐན་ཅི་ཕ་ཅི་རེ་དེན་ཐེ་རམ་བ་མ་སམ་ཉུང་ཏུང་ཤེ་པ་དང་ ཁྱི དང ཁྱི དང Pedi tian de hi sarwa lagtir shibi, dogmi tia langsha yinsi nanti tan. Nitong nyekh lori tang zhong yin gi jian nang tang, jeshi jayung ni jigjir changgulu shibir, tabji jie jichul gaichin tonti, ayang ni tanzi shir tong shetil, nitong samchi lu ngun la, tana zir sunta libir, sunan shadi tang. Nitong jigjir lu ngun da, tana nyumjir ngunjir yungji, hirtaki sunan shidi. Jisuk yungji chabkong sosur, nitong tanyung yungjir, Gendil tung yitil, lengxia ngan li tongbu dun. Sani ririr zikshib nang gib chachib shuji Xi Jinping gi suijin tong li di ni zhun tanyung yirgu la gendil xichin tong gi. Zhengduk tanyung tong li jirtub jilg sik tong adang, zhengduk tong li malag zikba adang ti cung da dang ni, yin til tibi tong jil cua rui dang, yugnir ngang zhibir xie gi xi nan ji dan. Zhongguo zo chen lang ge yun shi wang jin nan ji xie jir, 这就是这习近平给杨尼坦子学生东西次建用的东岸等南西人的东岸卡斯顿街巴松呢人家阿处的这部的几个巴马云巴阿处人家的这部的几个巴士银西南极丹这就是这除了他们改了亲的他那这是顺等他那牛们就是你呢人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人家的人 직 등 제대로 등 수분조 위 잡중고 내준 탄용가 도닝 개친 말리 원슬링 버마슬 제치 부수제 시진핑가 즈기징 정오 등 탑지자 즈기자 영와 럭버 촌셀 제치 부수제 시진핑기 즈부트는 능위 탑지 제속서 쇼데 내준 탄용라 근들 동위 세름 징굴 등 세지제 셰트바랍 등 람바 마르지스톤 정도가 탄용가 존재나 랑진께 돈정데 야쿱제 디인정위 폐지 장군능지데 롱이 장구 종아위 타나 세르순경 걸출 지제 돈바당 도술 등 돈놈 자출 세르순용월 근들 동기라 니쿵 말르가 사르바 조그니릉응 즈그친시니 니쿵 접슬 젠틀응응 르그디르시기 능이 버른 제르도 마임비 니쿵 자추이제 데르슬 자치 니르니라 레바데 니퉁 즈그니로리 자치 정니 즈파르요 허베 정제쿠르 나르츠그 켈리시기 달로르 정록기 지비 청롱 쳇데 나르츠그 조증 셰퉁 시기시바디 켈리지 로치그능 타나 셔르퉁 셰츨 돈은 범아 제지 제뇽 뜻심바디 세헨바너그리 로치그 타나 단츨 등 시기총연 허베 정슌의 찬투 찬츨 자율 공시 오지기 쳔키바 양용 창기 셰지르 럭츨 데너 코르송 좀 마임버 다룬 아주 돈지라 Adilachi chomji lamig lenta jigni ngali thuwi rinkung htar zung thub songsir. Nechun thanyung gi thunni la gorkub sarwa chan. Munghir chunggin zamlang tang chi chachang yimbi nekung sarwi jigchi je thunli machang chanti zamlang ga uhtin lalag jachi jachi tang longlog jigchi jachi jigchi zam thunjil si. Jiyung je nekung sangmi lirig je thunzi rintang gora rabzim chig chagachin anga chagachig vzala lepa tang. Niwi luo ngi rang, zhonggi shere tongshi bi, long luk uitin tunzi ji rim cishi na, yakub zhantag la, tan shere tongshi cil, pai chir dan terimbam zha, tongshir chiki jenyong da dang. Dalur zhongyongi tan zersun dang, tan nyomjur shugdi dang zhug shashib shetib doni, ni kong sacig dang, tan yong sha wadi, dang salang gochi cankag shugdi shashib chapkong da jiyo jang. Dugmila rang zhinti shashib la dini, dugkilang ganchi tunchul shidi, Tunli zhubcha lagzhigla gandadang. Suwa jitang ngalli jangduk tanyong yin. Sarwani jie siji lagdir shini, luwa ni langgorwi rangda, rinba tangbi nishul chacay jie, kemashchul lukchi jiewi dirchil di, jachi jiglagni, jachi gawar parwa tang. Lugu juanchung shi cil, du chagchig vzili gayo la, gagsim chikhi lukkang vziya, luw jika lukndon cil tang cung. Dalur rangjil ji arli tang jimjil su, sonil chapkung jie jangduk tanyong cijir matata stangsibda tangni. Nekong sarwe langkur ga jangbur jantil ngang jiemang da tonga tang, jangduk tang jantang dambi kongwa lagbu gangjok gien zikchim shi te. Dekil nyongwi nekong juanchung jirgul la, gandil tongjian ba tang jirgul si jien zikchim jian nishul yongchib ngang jachi nyekhe jiemtur tongjiri. Lungi changgu juonga bi changgul zanil chul nyitong sumchir lor lehkub rangji ji, Сижери яннын төнчил чи төнрэнгэ яңны танзин бэцэл тарын ячи чэвдэн марчэг бэр сонэн шэдэнла. Сижери яннын төнчил чи төнрэнгэ никун сайчэн яң ячи чэйми марчэг бэр сонэн шэдэрэ. Джэкэ пэджи чэджэр ын ханкэнгэ төнкун жуэнчун дэн кори сун чун сэя сэчэн жунба ли тэй шэджэр. Nga tsi ni zhun tanyong deng huan jir peji, ni kong denzhig jiwar jian zhewar jigjir changul yigbu shi de, njerdu mambi ni kong hichinbi peji sithunga deng, ngar chig deng lukhtin hayang yinjil suq suni lirig gilamgini. Ni kong zhunchung deng tanyong jir gulung gugzhujja losim gilashul bewa deng. Amang yung jian ni kong zhunchung deng tanyong ga nangni gilakhi chere deng shi de, jangduk tanyong ga ndaghi masim san jigbar gandal tongja yinsir.
11: Адавданби ци нехинине аджасл чичбканга цонли личанга энтэ бонамо лагалгумчндани корон гаянчи гожиг лончлавки уратемдлиши личанга дандоне чонку данга гаянчини нямрд янцугу ленжиг линзэн ханцугуче лингнэр янзэм шемкнэр якуб данга замнынга хуамжур рнипон зоэмби темл нямли лахнонба дер якуб ничим пейди ларкандлы тонру памбрмазлы Zamlung ge shivde ta lap tanjig ramjin na zongi yin. Nir kachib gojig lonchin tang nyam da mbarchun shi di. Zhong shi khi cherig tong wadang. Pantsin yichib shi khi cherig tong du liu la. Rjeri nyam li lar gandilub tang ni. Zhonggu tang gayin ji yerang tan lang ge shuk yong jin tabji zhobim zhe war jinchil mei barin peji sun zhu ur gandilub tang di. Jakub nyi tang ar Jakub nyi jimag mang lap derchilub chan du liu la.
0: Dadang bi zi nir shik nyan. 省城等于书记中吧省城罗东川及省城的四种空都的等用国车里些了本省级大巴杨德子巴等乐德的设备都不用都不是且等等个路车些习近平个等子个公巴都不用来某些的恰似接财日按理托比托尼等中央个塔级国这个乐德的先看等个了去了看按你这不看进去呢省级大巴杨德给彼此托比拍击了跟的等的 龙一强国中的文国一个本子巴等中国的这等入境界措施问题里你和有给宋庆西进和李七万周给把南极等罗东川界大陆呢中国共产党和你呢罗家等啊国民路人了龙一强国中啊办国总比罗英英比等中英给借用这等子中小为这么从的地呢西进平个等子个公办你是东巴等借人单比国呢及时了西的
12: 金琼主席参与个能顿等，学这个融力的细节了细节。等这个融力等，两个人三十多了，没得的跟得等的。中国那个叫等入境界，人们单比多不很安利，家吃不得公务人这里玩，多人跟了车上，等啥不等。申请用这四种空手的家家去等用利息了呗，你不是得习近平个第六三位，中国天气节节出个人力公办，怎么吃得下的金琼写的。 习近平个等这个公办等，这就不说这习近平给中国共产党和你呢，罗家等啊，可是我是他们这里是为促成托能为松下了改进的工程。甚至大把杨等这个办等，乐德的设备或者建议是改进等，从人家下边的东边能下改进松这里写的。彼此特别配件件，两个人等不得，他们是那么些呢，配件件的黑色吧，恰从来那拉开瓦等，从用的乐德写的，托他瓦是什么的？ 真错话等，再什么情话，你这不拉同情心呢？人多的，慢慢拉神经弱话等，多你这不是等你神经弱话，还是特给冷冷等，慢慢逻辑细节是不是特特别？真正你啥真下给谁等？
0: 罗东川街当中的他几股这个乐特的他几个的是比恰似街才很空的这不是的当中用给单不的东西和他几个的当然是吧当中用给单不能玩他几个的乐特是吧当中用给单够是吧他几个的没这吧罗东的人们的街托特的这个啦龙特的人为乐特的先看等各个住了嘎斯街下去了边看 乐这不先看见也不晓得，落实为环境的这座配件件，俺们根本干吃等，健康松秀等彼此投币配件了，整体三十八投币，而坚持没不是跟得动的。前年拉子松些呢，参与个等同币集体就被协同改成空的七八十的配件等松秀，热次等配次，门儿等烟上，自用等冲热配件等啊，电池个机，就接着全国也不晓得吧。
12: 一路不等是等你，村民家多年等藤皮，彼此投币配件接两位学的，啥空几个啦？我能弄几把马斯，全用了十几斤弄他把下给。俺们那点起了真正的，甚至家人同年的时候，钱还用把空的七八十的。下头啊，俺里内顿的家的，慢慢的不认真比配件结工把，端出了些把等，你还有给用不不结黑不个等，中起了等中十几黑不个。 这位消息还不及接触的等你，时间久用点跟着单这个东西，接着等配件接，甚至还里忙啊等，还里正用机申请用着这个叔叔慢慢了，盘把托不的些个。等了多等等等，熊云干吃短去了些别，啊冷下改成空的吃不的些的，等个熊用经过吃了进去等，三生单笔等西，啊见他了给用的些呢，甚至他把用等这个把等了个的些的，这么的。
11: 深圳来跟到了当地个东阿等，干吃这边转腾，全用你吃的东阿。人生路没能，说了怎么这个能晓得？彼此投币配件了，跟到了东屋，娘们和钱不行，这个得这个些难简单。张金刚给王振西把等，申请经过这次参考和空木，从这里去。阿达东比去年几个年了，相亲是这些中华茫茫，今天价格不接，没这个谈着了，亚东那个不就价，这么好不中当，乐得这些币，钱都那些么几个着能存到的。相亲是这些当做手机，主线公布这去，从这里去把马子乐谈下来。相亲是这些主线上把李大爷因王振西，主线上把人家的男子当啊，马月香从这里去个。从这头中华茫茫，今天价格不接，没这个谈着了，亚东那个不就价，这么接这个当啊，好中些把等啊。 实际，俄运动的节日，他们去了些。昌明家中的中华民族精神作品，那些担保这个不是沉重跟感受担保当初的些货币。你不知道中华民族精神作品，那些担保这个币，昨天的空的七八十的。沉重当啊，沉重的差不多都懂吧？沉重把金干这个这币，人家人们收人就是些的。想起了我这二十多岁忙做了，养这个币，人家可不就大话当啊，逻辑就大话。 没这个接大娃，这个你接大娃，七这个接大娃，这个不是你。没这个说是娘们的，谈着了办，他不当啊。娘们的，大姐公婆的动物，跟着了东西些单呢。我不着急，中华茫茫，今天价格不接，没这个谈着了，丫头那个不就价这么，单不下去呢。我们这些精品，说看硬币，当中央给国这个单位，恰不是这林根的感情单啊，趁这个接林根的感情是硬币。 而家用这个措施，没个忙了，谈着了当儿，拿出了些的。中间这个节，当然不见了的，你人家可不多不等这个真当儿。没这个节，这个节，我老亲下不着了，不学用你，跟着了东家的多少年感情单呢？相亲的用节，人把措施设计咱这个当儿，而且去设计要用机，不得家这么多种这个当儿。俺这个这把当儿，我也就是不是餐厅通勤当儿，能顿节多少年当儿，老人家吃不着空的吃吧。 沉重跟三级个单个，沉重跟的黑的中华民族精神组合把这个中学不是跟到了东北，下不去了，人也来不及了，就是的。而让像个中华民族精神组合比，那黑的回春相亲这个中学不是老地当个多很不给些单呢。我不着急，就不着急，习近平今从混的，没这个想法嘛，对不？那全用多年的什么都不急，南西那个能有嘞？没这个谈着，那从混大几公分的就说啥单位也办单个。
13: 陈忠干了，那村混街单楼谈着的街，人蛮多单位呢。家城的三里车墩当啊，恰是经我国王当时不连八当啊，单不不年节特区人民街多年来国王当时不让呢，宋庆年他就得这不得把皮的。
11: ཁྱོང ལམ གབ དང ཤེབ ཆི ཐལ ཁབ ཇམ ནི མརིག ལི དུན ཅིར ཅུང མ་ལག དང ཅིར ཅུང ནི ཝ དང རབ ཅན དང ཅིར ཅིར གང་དལ ཏོང ཡེ ཅུལ ནི པན དོན ཕལ ཤེ གི ཤང ཅིན ཅེ གནི ཚལ རང ཏང ཏ ནི ཆ ཆི དམ པི ཐོན ལི ལ ནི པ ཛོ ཝ དང ཅེ ཚུག ཉམ ཅི ཉམ ཅིན རིག ནི ཅེ གམང སམ ཅིག ཏ ཅལ ཝ ཅི ཤུག སམ ཅ ཐ ནི གན ཅ གན ལ ཁེ ཝ ར ད པ དང ཐོན ལི ལ དེ ནི མག མང ཤིག པོ ཅག པར ཤེ དེ མརིག མཐན རལ དང ཅེ ཚུག ཕན་ཅིན ཆ་ཤིབ ཉམ་ཅིན ལབ་ཏེནི མ་རིགམ ཐན་རལི་ཅ ཨ་ཇ་རམ རམ་ཅ ཇེབ་ཏན ཏག་ཏོང་བ རིགནི་ཅི མ་རིགམ ཐན་རལི་ཅ སེམཁ ཁཅིག ཏ ཇལ་བབ ཅིབཤེགི གན་ནི་ཅི ནི ཡོར ཨ་ཇབ ཅིགཏེ ཅེཇུག ཅཏུན དང སེམཁ ཁཅིག ཇལ ཐམ་དུན ཏ་ར་ཁལ་ཅི སོང་ཅལ ཁསམ ཅ ཐོ ནི་རྒྱམཏག གོ ནི་ཁནོ བ་དང ཁྲམཅུང ཅེཇུག དང ཆན་ཅལ ཏང་སབ ཏག་ཏོང་བ ཉམ་ཅིན ཉམ་ཅི ཅ ཇེཁ ཅིན བོག ཅིག ཏིབཤེབ ᱥᱮᱛᱩᱱ ᱪᱚᱝᱨᱚ ᱠᱟᱱᱟᱞᱟᱱ ᱠᱷᱮᱣᱨᱤᱱ ᱡᱤᱜᱵᱟ ᱠᱷᱚᱡᱚᱜᱱᱤᱞ ᱫᱟᱝᱟᱨ ᱠᱟᱜᱱᱤᱞ ᱪᱮᱵᱤ ᱠᱟᱱᱟᱛᱩᱱ ᱛᱷᱤᱪᱩᱥᱮ ᱵᱨᱟᱥᱠᱟᱱᱫᱞ ᱠᱷᱚᱱᱟᱵ ᱡᱤᱥᱟᱜᱮ ᱣᱟᱱᱟᱱ ᱪᱤᱯᱛᱟᱱᱟ ᱥᱚᱨᱢᱩᱱᱫᱟ ᱫᱚᱵᱤ ᱨᱡᱟᱭᱩᱱ ᱥᱮᱴᱤᱪ ᱟᱭᱩᱱ ᱫᱟᱝᱟ ᱥᱟᱝᱪᱤᱱ ᱥᱮᱴᱤᱪ ᱟᱭᱩᱱ ᱪᱮᱢᱠᱤ ᱣᱟᱵ ᱡᱤᱡ ᱛᱤᱢᱟ ᱠᱷᱟᱜ ᱡᱤᱜ ᱪᱷᱚᱱᱫᱨᱤᱥᱤᱜ
12: ᱥᱟᱝᱪᱤᱱ ᱡᱤᱜ ᱪᱷᱢᱟ ᱥᱮᱵᱥᱮ ᱨᱟᱭᱩᱱ ᱦᱟᱱᱠᱷᱟᱝ ᱟᱥᱛᱟᱥᱤᱵ ᱟᱭᱩᱱ ᱦᱟᱱᱠᱷᱟᱝ ᱜᱤ ᱥᱟᱝᱪᱤᱱ ᱩᱱᱡᱟ ᱡᱤᱜ ᱥᱮᱨ ᱟᱥᱛᱟᱥᱤᱵ ᱥᱟᱣᱟ ᱪᱟᱭᱡᱤ ᱡᱟᱱ ᱛᱟᱝ ᱪᱷᱢᱟ ᱪᱩᱝ ᱡᱟᱱ ᱪᱟᱭᱫᱤᱱ ᱡᱟᱱ ᱡᱤᱜ ᱪᱷᱤᱱ ᱞᱤ ᱥᱟᱪᱩᱞ ᱛᱷᱞ ᱛᱷᱟᱨᱤᱭᱟᱝ ᱡᱤᱜᱫᱤ ᱜᱤ ལོ ནི ཅ ཤ བར དམ ཛིན ཤེ པི གན དལ ཚོང དེ པ དང ཚོང དེ ཐོ ཤི ཅིན ཕིང གི དེ རབ སར བི ཀྲུང གུ ཆེ ཆི ཅེ ཅ ཚོ རང ལིག ཅེ གུང པ དང ལག པར དེ ཤི ཅིན ཕིང གི དང ཛིག གུང པ སློབ ཇུང དང ལག དེ དང སུབ ཤེ དེ ཀྲུང ཡང ཅིག ཁྲིམ ཤེབ ཤེ ཨུན ཧན ཁང ཤ ད ཤི པ ཨུན ཧན ཁང གི ཤ བི ལང ཤ དོན ཆུལ ཤེ ནི ང ལི ལག པི གུ ནི སམ ལོ ཅིག ཅེར དང ཏོ ལོ ཅིག ཅེར ཤ ཆུལ ཅིག ཅེར ཅི ཤེ དེ ཅན་སམ ཅིག ཅིན ཅེ ཕན ཅི སར བར དེ ནི ཅིག ཤེ ར ད ཤི བ ཤ བ ཕེ་ཚལ ཐོབི གོནི ཕེ་ཅིང རོ ཡེར གན་དེ དང ཤང་ཅིན དང ཡི ཅིང ཤང་ཅིན ན ཅིག ཅིམ ཤེབ ཤེར ཨུན ཧན ཁང གི ཤུ ཅ ཤང་ཅིན ན ད ཤི བ ཨུན ཧན ཁང གི ཅུ རན ལིའུ མི ཕིན ཅིན ཚོག སེ ཤིག པ མ སལ དམ ཤལ ཅིན ཚོག ལེ ཉེ ཏུང ཉེ རང ང ལོ ནི ཟོང ཤང་ཅིན ན ཅིག ཅིམ ཤེབ ཤེར ཨུན ཧན ཁང ད ཤི བ ཨུན ཧན ཁང གི ཀྲུང ཡང ཅིག ཅིམ ཤེབ ཤེར ཨུན ཧན ཁང ད ཤི བ ཨུན ཧན ཁང གི གོ ཅིག དང ཤང་ཅིན དང ཡི ལང ཤ ལག ཏར དོན ཆུལ ཐ ཅིག དེ ཤེ དེ ངེ ཅིབ དོན ཡེར དང སོནལ དམ ཛིན སོང་ཅིལ ཉམ་ཅི ཅི ཅིན ཆུང ཤེ པེ ཅན སམ ཅིག ཅན ལ དེར་མ རང ཅིན ཅེ ཅིམ ཅེ ལང ཡོ ཟེར་ན དེ ཅེ ཉང ཏུབ ལ དེ ནི ཅན སམ ཅིག ཅན ལ ཡན ཐལ ངང དམ ཛིན ནམ ཤེ པ དང ཅིག སུལ དང ཅིག ཅམ ཅ ཅམ ཏར ཅོ ཅི ཤེབ ཅུ ཤེ པེ པེ ཚེ དང ཕན ཅི ཡན ཐལ ངང ཐོ ར ཏོང བ ཅིག ཅམ ཤེབ ཤེ ར དང ད ཤེབ ཧོང ཁག ཅིག ཅན དང ཅིག ཅམ ཐོབ སུ དང སོ ཅུང ལ ཁན ཧོང བ སམ ཁུལ ཅིག ལ ཁན དེ ཏོང བ ཚིག ཅན ལ ལེ དུན ལ གན་དལ དང སབ དུང ཅི ཤེ དེ ཅིམ ཅི སར བ ང ལེ ཆེ བ ཐོ པར གན་དལ དུང གི ཤེ དན ཅིན ཚོག ལེ རིམ པ སོ སོ རིག ཤེ རེ ཏ་ཤ ལེ ཁུང ཅི ཅོ སང རིག ནན དང རེ སུང ལ ངོར གུལ ཤ ཡེར གན་དལ ཤེ ཅན དང དེ ཤ བི ཕན ཅི ལ དེ ནི ཅན སམ ཚིག ཅན ལེ ཤ ཅུ ཅི ཅིམ ཅི ལ ཤེ བ ཤེ གི ཇུང ལེ ཅི ཅག ཅི ཅི ཁུ ཆེ རེ དུང ཨ དང ཆབ སེ ཅི ཏ་ར ཁལ ཤེ ཁུ ཆེ རེ དུང ཨ སིན་ཅི ཏ་བ ཡང ཏག ཅིག པ དང ལག ཏར ཤེ པི སློབ ཇུང དང སློབ སུ དམ ཛིན དན ཏིག ཤེ པ ཅོ སང རིག ནན དང རེ སུང ལ གོལ བི ཤ བ དང སབ ཏ་པེ བ མང ཚོག ཉེན ཇམ ཅེ ཚལ མན ཅོ ཚལ དང རེ སུང ཏེ ན དུན ཅིག དེ ཅི ཅེ ཅུང དང གག རྒྱུལ ཐག ཅོ ཤེ པ ཇེ རིམ དམ ཛིན ཤེ ཅན ཤེ པ དེན ཅག ཅེ ཚལ ཐ དང སུང ཤེ པ སོག ཅེ ཐལ ལ ནོན ཤུ ཅེ དེ ལོ ཤུ བི མག མན ལེན གིན པི ཚ ཐོ བི ཡོང ཅུབ ཤེ པར ཁག ཐག ཤ གི ཤེ ནན ཅེ དན ཅིན ཚོག ཉེན རི ཅེ ནམ པི དེ ཁང ལེ ཁུང དེན ཅི ཅེ རི དམ ཤེ ལ ཤེ
11: ཨ་དབ དམ པི ཚི ཉེ ཁི ཉེ ལ ཤང ཅི ནམ མ ཅེ ན ཅེ ལེ ཡོན ལ ཁང ར ཏོག ཅུབ ཚན ཅུང གི ཐོར་གང མ ཚོག ཅེ ར ངོ ཁ ཚེ ཚིམ ཐོར་ག ཏོང ཡིབ ཤ ར ཅེ ཏུ ན ཏོག ཅུབ ཤེ ཏོག ཅུབ ཚན ཅུང གོ ཇིག མ ལ ཅེ རི ཤེ བབ ཅེ ལ རང ཤང གར ཏོ མ ཅེ ངོ ཁ ཚེ ཚི ཅེ ཏར ཏི གནེ ཚི ཡོང དང གག ཅི ཁར ཅིན དང ར ཅེ ར ཅེ ན མང ཡོ དེ ཐང མ ཅེ ཏོ ཏིན ཤ བ ཤེ ཤ བི ཕམ ཅེ དང མན་དང་ ས་ཅོ་གི ནང་ཏུན ཅོ་གནས་ ཏབ་ཟོང་ ནི་རྒྱལུན་ ཤེ་པར་མ་ཟལ སམ་ཅིར དང་ ཅིང་གོ་ དལིན་ཤེ ཏོ་ཅུབ ཚན་ཅུང་གམ ཐོར་གང་ མ་ཅོ་གི ངོ་ཁུ ཚེ་ཚིམ ཐོར་གཏོང་ བི ཤ་ཏེ་བི གམ་གམ་པན ལ་མ་གནི གནག་ཁལ ཅིན་དུན དང་ རྒྱལུམ དང་ བི ངང་ཁུབ་ཇབ་ཏེ ཅོ་གནས་ ལུཤ་ཨ་བི ལིང་གན་ཐ་ ཅོ་ཅུན་ཡོ་ནི དམ་ཅིན དན་ཏིག་ཤེ་གི ཐོན་ཏ་བར་སམ་ཏ མག་མག་ཅེབ་དེ དང་གན་ནམ་ཤ་ཅེ་དེ ཁུམོ་ལ་ཕེ་ཅིག་ཏོང་བི ཐ་བཅི་ཅེ་གནི་བུ་ཐོ་ཅག་ནི ཐོར་གང་ མང་ཅོ་གི ཚེ་སུག་གོ དེན་ཁུར ཤ་བི དེ་ཐང་གར་གིམ་ཁུར་ ཏམ་རམ་གི་དེ ཁོང་གོ་གཏང་ ནབ་ཏག་མ་ཅི ལས ཁས ལས ཁས ལས ཁས ཁས ཁས ཁས Torgun sakilije manjin chigchi gadukulije shancha shugyongni hisabgi Chorhun jer gimkurijigini manjin toptinje khirdimarna qzorchung nyarchul dang arang sagnije khirdimarna qzorchung jebi jensul tisang dag tongwa gajarimje manjin marni qlapug dang gomang parwa phoshung shandim dang ngontun khshandim ji ji qazgichung se jin tisang dag tongwa gajarimje manjin khirdimarni khongkh sabtin dag tongwa jibshide Ani thapa dang, chul thapa, lagchil shang chapa, chochil changwab ji ji shangchil thobi saagni ji maimchin chobtin ji rkangzin barin ji rushegi. Shangchil yon ji samkulak ji ki samlu tanpun zi ba dang, adekak ki kukarjaak toruwa, vdeetang sa ji dang korik songchub, thunli, thobzu, chongsib darpil, chaibtin dodam zi gu ji sa ji nyamjik tangsib dang nyamkhin doon bar gandilak tongwa. Adekaligavi nyamtim tanjur chensun tisang tak tongwa nyamta tamzin dang totum shebi shawi ndekh chig bar kandal tong gi
13: thol chig lam khar tum shi ni longo nyekhen korbi nyamdel jand halamarang mu chi che ramarin thong
11: nyakuna ba Shuni rangri likhonche xaangulpaab shigluo danga jirmila dorji, yamuja, dorji namjili, simu roma, kontra ghanjilbji ji gajawlani gopi xaangjiri. Sharig namanga chimji, hamsir jenkimji nzirdigji waagdangji yana. Tsovul chiglam ramjilda mjong danga, qtsuli, rchang sugu rarchi tsukchigji azgirnin gansiram tongtabla. Dena gangra danga, rzatanga. Tsomo shogo rangshong zirdag rabdab janbi lhalim rangmo shig jang yana. Nga tso janja tso ba nagchir zhongjir qsarini lupchi loma zhongdil lupjikib. Qayamdukum tsomo yedda unwa shig mglimda ngunyongwa na saagni sa zhongdang. Magmangji nikhi gangyildo ni songchub shidi. Sharig namangga tsogni shayda jirwi nagchi hangchori. Aji lomba tar na nagchir zhongjir rangshong tongkong dang. Nagali rzatangji ge che de mangchukho cho nin chosungwa rzangzik shide. Chomi rangshung gumjirdig la songchub dang yekur wii bagchukho shabchul la gangguk shibi shawa rab dang rinpa bini jamji magmanba blangdig. Chosungwa rgabzung panchukho shajir.
14: To nga nini tsu koryuk da da ni nga wa songchub shijik muna yin gencha wukhi. Diri ngaso da tsō nā rā nyamā rā nyūngkhū kē kō rā nī rā jāg rī. Tērī yā sō rā tā yū kō rīn zō pār jāg mā yīn zō nyā lō mā yīn zō tā yāng tēmbō tā mā yīn zō mā mā wā tsā yāng rī. Tī tū rā nyamā tā rā tēng sō mī yā yā ngā tā rā hā nām rō gu tū rī.
11: Kō tā wī rā jēng kā mā tā rā jī khā ngā ngā chā kā rā lēng bī tsō sōng tā tā gā yō bī Dāgzul ngā zi ndanjī tāqcīng gā mchōmū shīgān tōng tā bāyīn lā. Gōngrīm jīng gōchā lī jī yīng tāg bī nēchil dāng rjābchir tō bī kōchūr ndā tā bī chōsīm ngā wārī. Qsārnī lū jī rāngshōng tōng kōng dāng nāglī rzātāng jī gā līpshīl mār nā tōndrūb khuārdīn jīb shā jir. Ngā chū rāngshōng tōng kōng dāng nāglī rzātāng jī jī hāngcī jīngkīm sōngchūb lā mīgni rjīnīm jān jī gōrshīb shī dī gāngdūl dā gāñī gā tōr wā dāng Nyankur cha jirngi la qdorlaga tonga zogu shabchul guangguk shi bayin la. Datung torgungur jengkim lharzuo dang ulansi sa chi songzin la xunani. Rishi zogchig lar dashib calin dang shariq jim parchul lamdig tonggul soji shawa rbayin. Qayamduk hamco na nagchir jengkim songchub shawi jimji khayin bar mazil. Torgung magmang ji malu tongchig damirang rishi nagsim ula rabgarwi udiqzig khichang ri. Gongta changmi nyamba nab shaarik namanga chiamji, hangzi jienkumji mzirdik jibadiya yinay.
0: Yilang mekhaar chintungkanga cii nir chiginin nisil baibarjigna. Yilangga sanzan pezi shichiyangi nindar munghar yilanggi ngibarita nangkijia tanjil dang chigidil dobkhi la songchubshibali jimujia jimji la གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས གངས Yilang Jakub Nankil Ni Jimu Ji Shetub Deng Jimji Lam Gani Jidir Shi Chuk Jiang Cheli Minbi Damshil Bini Jimu Ji Jimji La Manbib Tungmarong Sir. Kip Shetir, Tanjil Deng Nankil Ji Shigdil Dubhi La Songchub Sheba Na Yilang Ge Mungi Nivla Choni Shen Na Hajang Gangang Chewa Shigin Sir. Nyilam Jiang Gawa Lang Kub Pezi Shi Chiang Kip Shetir, Jashuk Ji Nankil Ji Nunghi Deng Chichuk Seng Seng Da Deng Vir Deni Yilang Jibsha Dome Da Tungdo Ba Yin Yang. Yilang Tunjil Kandang Zoli Dekhki Mgtukab Se Ngizi Kondun Songzin Shide Rang Yakub Deki Kakhurwar Yutub Shivasir. Kishwajir, Jashuk Je Nikung Mungji Rikutai Jian Jabgul Di Yilang Lughi Deng Nikung Kondun Gakhla Chayta Jigjang Sejungi Sanzin Dekhk Deng Tanjur Shikhang Mungsuk Je Zhugndag Zunlin Shini Jirsi Lughndun Deng Tunjil Gorim Songzin Tabar Shivasir.
11: Арыси жасун пуга циньяг чигнина ганицил пенив шагири. Арыси чагчи мухун ганиндра уклаанчи цуныг чагхаданг. Уклаанчи чагчи мухун ла шабши жаби чагзан ламга ни мамтад жанртан дондагбдан юсар. Ганицил пенив шагири. Арыси амаг мамал гнамчуб гуни сысун чагзан хыданг. Тамжир сунчагни ла дондагбдан шанг. Гавдар чагзан дэд уклаанчи отаса чагхаданг. Чир ному сык чагхи шуксуб чуди. Wukalanji gamukhungla arngirzi jenjinib shabjin bari. Arisiyama gadarung mamilg namzadang warnang denji ganaipig mtsuanchab jadi. Wukalanji niku laifu jiki tamjir songchashig la dongdakudangshang. Shkabdir jagzangdi wukalanji gamukhungla donchudushivi arngirzi sarampogjin yola.
12: Nyankanamba tangdi sanjir nyamdug lintzin shetarsung. Lintzindi somjigba lhamu cerang deng. Somjig ngankarwa sonim cerang deng huafdin ya tsumukjil. Таркылва дөржи цэрэн, шэчүб таркылва гэнчэг цэрэн дэн сонм рэнчэн гэн. Хуабтэн гэдэн рэнгзэн рома нэ дэвшэн нэ, тады мүши.
15: Хамандэ засун чэн жонгхуны Чонхэй Чэнзо дэн, мэрэг жэ сурса юнбэ. Чонхэй Чэнзо дэ сонжчүб шэдэ, дэхчэл жэв дэрсэ нямжүб шэдэ.
16: Заси мэдэг үжаби уарнынгэр дээрцал.
17: Рэндэн шүгмэдэн чэрби елэржэн чэпуоня.
16: Галэркэл сонынгэр жэрби кангчэн гэнгэрк.
17: Аргарчэл рмуэндэн чэрулви аргэрцэл чэрданча. Уарнын чэн чэпуони тахтунг лэцэн.
16: Уарнын чэн чэпуони тахтунг лэцэн.

0: རང་གི་ མ་ཏང་ཆེ་མང་བའི་ ཤང་ཆིན་གང་རེ མ་ཏང་ཆེ་མང་ནོ་གི་ ཤང་ཆིན་གང་རེ
1: སོ་ཡ་རེ་ལོ
2: ཅིན་ཇ་མ་ལ
0: གང་རེ་དེ ཅིན་ཇ་ ཅིན་ཇ་མ་ལ ཅིན་ཇ་སར་རྒྱ་ཤི་ཆེ་ཆེ་བ་ཡིན་ན ཅིན་ཇ་རེ་ལ མ་ཏང་ཆེ་མང་བ་ ཅིན་ཇ་མ་ལ
2: ཅིན་ཇ་མ་རེ
0: Ya, tena jo karkong ego. Rangji kumatang chi mangwi shangchen na gongdong shangchen de. Gongdong shangchen de yindu kumatang tongshir chigira saya ga ni fiwa den bam jil lak na bongdu yok. Ya, tani towa khsamba mo nyo go. Towa khsamba mo ar gagdaan de mchal ka tayo ka kangang ra.
2: Tashi jimari nga dima chakka vijan tamnyo lbeng ka lichi.
0: ओ गर्दा हि जमार जनी सोपचान जो मायनो जनी
2: जा मायनो
0: या आदियां चन द खारकुन ल त गर्दा द यदांग छ छ जान बा जन दगो या शुगुज थामजिल गन र
2: शेर शा जि मोले
0: शुगुज थामजिल
2: शेर शा नब लो छ केमा ल
0: खर लो नब शंग तनी तनब जमनी मे का तनी
2: शेर शा नब लो
0: Ari, tabzhe wure mo, shugu zhe wu, zhe re, tani ta tsam, shugu zhe tsam ab jil, hara sarab jilu.
2: Chiu kere duke nama ga?
0: Kere duke. Ta shugu zhe wu de tsam re ryo ka? Tsam re ryo ka, khar su ni gwa arna tsam zgo ka? Tani su ra nab ni gwa arna tsam zgo ka? Ta zhe wu kamna na ta japu tari ya, ta zna khi ka? Khar khar lu nab shang chura tsam zhu kab zhu na dab jya pu dhari ya. Ta chi towa ta khi sunu jya ta dhung, ta tsam zhu ta nyam mab zhu nu man tu dhung da khi jo khi jiri la. Ya, ta ni towa khsamba mu lan tam nung dhiki ya, towa zhu amu nyunggo. Towa zhu amu nchua she tsik kko ni towa zhung dhago. She tsik, izi lama ra huynbu ran di she tsik guri, she sa. Ya, tani kaga xie sa chik gong rin? Kaga xie sa chik zi rin?
2: Gebe,
0: kya, kya, kya. Ka, ka.
2: Song ma la.
0: Song. Song ma la. Song shay nu rin mo. Gizi chik shay go gisir kuno te, la ma ra khun bu gu, song go gisir ka. Ya, tani ka, kaga xie sa chik zi rin, ahi ga.
2: Ka ma la.
0: Gong zi di?
2: Heng.
0: Heng. Heng ma ra, heng na re mo.
2: A, da yi la mo gong ge, da ki ji ma
0: ra. Ya, gong a chi dhira, gong a?
2: Gong a, jeb.
0: Jeb, ya. Da ni, gong ji ge nyang a chi se ge, gong ji gyun ba, la.
2: Nab.
0: Nab. A, re, gyun nu ra, go ta. Gyun nu ra, ya, ga nyen nu ge xie sa chi dhira?
2: Zim.
0: Ga zim. Ari, khizam ri. Ya, ka mo xiga?
2: Cha...
0: Ani ki chadgara? Ani ki xesa?
2: Ani ki... Kongka... Gzik?
0: Gzik.

0: chigil khualo ni mne tizna tiya supayi tugu chigri wala supayi tugu tsimji chona zi manjiwi li tiyembe ta shashi ta matipi ti simla zi njirwa ta manjirwa yiyupi chosim riri ni shashi ta matipi zi manjiwi li tiyu ke chanjir zi khua yinbi shir da shepi chanjir na uzo dahtuk na yina chukka nyanga kaka yina chukka huayjur da guno tida khutada di chanjir siwa huayjur gana tundra yinjo chanjir gana tung omu chirda chanjir ta chunsha ue zi chirwi na chanjir zira chanjir ta chunshi zi chirwa na huayjur zina ksirji vimbati ksirji vimbati tu dhir sha shir chi chu yu tun shi niwi zhiri vimba ga zhiri khsar vinga zhiri khsar ji tur dhir sha shir chi chu yu tun shi niwi zhiri tigata chan zhi zhi nir rinka chan chun chun niwa la chan zhi zhi jir di chan na dunga dunga rinka chan chun zhi zhi mi xe pa la chan zhi zhi ji ma zhi 人家从下到参与是是些泥娃啦参与是这人参与是个参与是个那他当啊巴迪马都是一地等看见地拉等啊拉地等啊拉都地拉就那那参与是个参与是个麦克参与是个参与是个麦克巴迪个那那他参与是个参与是个这个他刚才那参与是个但是比这个 사회도나도는 다타와글이 틀어 안간정의 건가 다정건데 다타위리 틀어 나 알로 테타 샤롱 퉁거 토모 군쟁근가 안간정의 건가 다정건 빈드고가 정의 메타나 간송노 원간테 데와타 마마 메랑 간송노 테르쿠구 오도 카카크나나 요카데 니녀트가 그게나 클라카트 도도득 카캥게 니녀트가 그게나 클라타카트 도도득가 테샤샤 타타파이누 왔더라 Nini tengkak suni tina lhotri ima tika atasana Shasha thama tapayinu te nyugari udu shekamu ngg nyugari Tikata rangri kachaga nangga udu ta tapata thama tapandata Adar shinji ikuwa ya Wa kang azar kang la ngangwar shipi kangwa Anyiwi kahte shepapu chi chota machi perschewa Sambi kahta shepa pi shepa metta nyewa so Chosma riri kahta zhinjir jeli tsu yopa dhattar Mwasam ta chapi shirri Dhani chosma riri Na kanre na dhuwa chuda jiksa kanre tsa jiriya Ako chuda yuka adi chuda di kanjik chosma guno wa Khsumka kunga kan Nyel, chi, kan, chi, nyel, no, te, ku, gu, ga, dharay, u, no, ga, kan, chi, nyel, no, te, ku, gu, ga, tsa, jiri, ya. Tena, chosma, ri, ri, ka, te, zunji, jeli, tki, bidan, te, ku, gu, dhe, kwa, ka, nga, zha, kan, wa, tha, ka, tka, ka, ya, tka, sha, ka, ga, shi, la, zha, chi, wa, tha, nya, tka, nya, la, zha, nyel, dhe, chi, ku, gu, dhe. Ya, da waga chakwa gana ra, nikhwa. Ta nikhwa sachipa, chakwa nikhwa sachipa. Kachwa nari, ngunji poyu torongwi, shatsi maungwa, tunshe yinna, chuchi ngunji wayu mayimbi chasar na adaga. Ga, ngunji poyu topi, shatsi maungwa adana kulhaga. Ngunji wāyū yōnō zhīnshī gārē, ngōnyī wāyū tōpī shātsī māngwā dhīnā kūlhā gārā, ngōnyī pūyū tō rūyī shātsī dhīnā, ngōnyī wāyū yōnī nā, mēnī nā, tā tīmā dhī kīrī dāngjīg zhī yōngkīyā tīndā. Tīkī wēlā tā jīnā, ngōnyī pūyū tō rūngu rā, pūyū tō mēnī, tīmū māngwā tūnshī kīlī tīdī yīngu wūkā. Tīkī wēlā tā jīnā, dana sungunu tansha, dripsha, lakshya su riri ni chichan zi tato ngonju puyu to rungwa ge rungka ngonju puyu to piyi di topa ge tangne ta chichan tang tang kado re chichan tang tang kado re da li chende ke dina na yu ke dina na tka rungka randi ngonju puyu to rung zi tato ta huay na 雪人 토롱이 와유 뭔지 와유 토롱이 리트 누구 고아딘 주가 던져요 셰시 저거 누구 찍는다 와차 가적 찍더라 가차 가적 찍어 아니 까다 마인 고가 알아 테타 샤롱토이나 가차 가적 찍는데 저와 뎀바포 차 차고 뎀바포 저이나 와차 가적 찍 말아 가차 가적 찍으래 던져 그 마무 그 가화시 고노고 때 좀 그게 で、かしゃなろ、ちょまじょんじょうから。いや、けわじゃんとんじんじわちゃなろ、ちょまじょんじょうが。けまもしし。しこのうてがしれりしこのてがにが。ちょん、ちょん、ぜにがおけ。で、ここにの、たんだらじょのは、たんしゃ、でしゃ、らしゃ、で、ここが、じなた。ティトネチマズンだじょくつくんだ、ほんんだ。え、じゃな、たんだもこか。
1: 切莫古哥的那但下西位李青的这一件我就不用托荣华马英伯的我就不用托拜英伯是我就不用托拜英伯的我就不用托比人这里这个英伯是也就你为是的那这儿看的主个儿看的主个我从那我就不用托荣华马人我就不用托拜的 在这里我就不用托荣华的混着呢你和甚至是这些一致的意见过你和甚至是这些一致的意见除了我就不用托荣华的难道的我就跟兄弟托个托美女个会加这个字等这个字
0: 什么我就话有头没弄的就过来假如个假设这这科目就过呃研究简单才能我就来过研究慢呢我就就过的过第用于你那认真呢我就不用头融化那个那这个啦要下次忙我都不忙的要下次忙我都不忙的要就没得个要吃只能够吃吃只能够吃 그든가 아라 치 구린디 사 시나 초 지다 또 다로 시메 누가 뜨르 뭐 라다 사 롱아 므롱 뜨는데 시나 초카 므 치코 노노 또 띠구 뭐 근데 뭔지 와유 토나 초카 므 치코 노 또 뜨리 디나다 뭔지 와유 토나 초니 에 토크 메니 인제나 뜨무 울리 트링구 거 지리야 니가 저와가 나한테 소나 샤이 그 체코가 저한테 티 소나 응원이 와요 터나 초노 야 터메노 대단히 다시 세고 누에 아다가 까다 디능한 조어데 니 디서나 저가 너나 케와츠 탐바가 이제 스타마 능할 지고는도 요테 나체 나제가 내나 아기시르 부치던 거 간지다더니 디숨 간다리 무드는서 화요 다 당상대 매크 아 요노르카 띵우디 츠콜트라라이 발로노티 크르모레 ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི ཁྱི དང ཁྱི rungu dani che tuni vata kazak tuk dantona kasa kazak tuk dana maare kasa kazak tuk dantona vata kazak tuk dana maare tini wata xa u chakwa dita tarung rang na rungu dhamu khuka kuwa dhani dhamu khuka chikhe mati sona ta ngonji poyu to rungi xa tsu rinji tato ngonji ga wa minna rin tanda pa tandoka Tīrīdhīnā yāng dhātsāṅgā jīgūnō yīnā ngōnjīgā wā yīntāṅgā. Tā kṛtsāṅgā rānglī tērā wū jīgūshē nā ngōnjī pūyū tō rōngī shātkī māngwā dāngshā, dhribshā, lakshā ndā shātkī māngwā rī. Māngwā tōngshē tā rī. Chūshī ngōnjī wā yū mā yīmbī chāsā nā ngōnjī wā yū yīnzū nō rā ngōnjī wā yū shī nā chūdhū nō nīgā rī chāpār dhū jīgūshē mīn jōdhū tī rī. Chūnāngjī ngōngjī wāyī māyīmbā tā chūnāng ngōngjī pūyī tō rōngjī shātū māngwā tōshī yīmbī shirrāt gukē. Tīnā ngō kū dōdhā nā sīnā chūnāngjī ngōngjī wāyī tō mūrōngwā yīmbā dōdhā jirmō tā mā rā tō rōngwā mā tā tō bī shirrāt jirīyā. Chā kī mā tā nā tī tā rīrī nī jī jī chūnāng ngōngjī pūyī tō rōngjī shātū māngwā tōshī māyīmbā tā kōntā mā tā pā tī shirrāt gukē. Tā kōnta mātrapa dhāna tā tāngshātāng, dhāshātāng, lakshātāng ngōngjī wāyū kā tōpi māwā tōngshē kā mālō dhāna tī mātrata lōksōng dhāna tī rīyā, mālō dhāna tī mātrata lōksōng dhāna, mātrata dhāna tī mātrata tāntāng dhāna rīyā. Dōna chōsāṁ rīrī nīcī, chōnā ngōngjī kā pōyīgā dhāgāshā nyalī, zhāntō lā jīgpī lī tīkmā yīmbartam, dōpī shirrāndā. Dōna hāchāṁ thālō dhī, tīchā nā, pūnā dhī tāṁ yāmchā shī sōngī shirrātā nā, tā tā tī tāntanā chōnā rā, lōng. Sāvāraṁ dōna tāṁshā dhāshā, lakshā sō rīrī nīcī jā, chōnā jī ngōngjī wāyū mā yīmbā mātāpātā, chōnā jī ngōngjī wāyū yīmbī shirrātā gukā. Mātana tāṣā dhāshā lakṣā sō rīrī nī jī jī chō nāñjī ngōngjī wāyū yīmbā tā chō sāma rīrī nī ngōngjī kā pū wāyū dhāshā nī lī yā dhā pīshān jī pī lī tsukī yīmbī sā uchā dhā dhā yī sō na chō nāñjī ngōngjī pū yū tā rōng yī sā dhī tā sā māhāng sā chā wā nī māhāng sā dhā tōn tā kū kū kū rōng yī sā dhī māhāng sā tēnā dhā kū wā tsū tōk tēnī lēndē nā ngōngjī pūyū tō rōngwī shātū māngwā tōngshē yinā chūjī ngōngjī wāyū māyīmbī chā sēnā dhukū nōndē mā chā shīwī chā rēnā dāyāngā chēnjī lī tsū ngōngjī dāyāngā chēnjī lī tsū kōgā nā nā dā shak nā chōz nō tēdō khu tā sīrgān dā shak zhī rīyā sā gā chā kūr kāshī nā rī tīsīm tōmbē zhīngjī jī lī tsū chā yinā Chūshī māngshī yukkīn jirvī chāsar nāyādhū gu, māngshī yukkīn jirvī rungwā mārūngwā gu nūndir. Chāsar nāyā jir, jung, jir sō rīrī nī chī chāyādhū. Jir sī nā shāshī thā mātā pārlā, jung dā nā shāshī thā mātā pārlā, jir dā nā shāshī thā mātā pārlā. Chū nāngshī māngshī yukkīn jirvī tā, chū nā tīsīn tōmbī zhīngjī jī lī tsī yīmbī shirādhū. dā jīsā tōmbī āzgīnjā jīlī tī yīn chidhā lī āzgīnjā jīlī tī yīnā gōngjī yōpī kātā gōngjī mē pī kā yōpī dīvātā kātīlā gōngjī mē pā māwā ātā tātā wālā gōngjī yōpā dīnātā gōngjī yōmē kā gūnē āzgīnjā sōndhī yīdhā jīrē āzgīnjā chēn jīlī tī yīrē jirtāng jōng jir sīmbūrī āzgīnjā chēn jīlī tī yīrē Chawa ke matana dhru yung dhru so riri ni chi cha cho na jisim tombe zhiginjir chanje li tsuk yinpe ta cho na jisim tomba kaanshi zhiginjir chanje li tsuk yinpe shira de jisim tomba zhiginjir vi li tsuk 동우 마트나 노 디서 돈바 데터 리리니 지체 디서 돈바 임버테 초난제 동우 어 츠츠 아데 제와 드프린저 시위 마왕아데 아 드프린저 시위 마왕아 저거 나오라 저거 마왕아 드프셰 시위 다타와 드프치시 시위 그츠 다타 드프치시 시위 그츠 고코라 근데 샤셰 타 메테 팔라 그츠 게나 어른가 어른가 메주노마토 제나 제나 축구가 아 제나 제나 축구가 그러거랑아 그렇게 메죠 제나 요구고 혼지지 난 드지 그런데 어른가 드나 그렇게 요지 말에 하루 초 통화 깨구나 그렇게 내지래 되나 그렇게 지다도 그렇게 동화고 현실 임군도 띠 우주서 까짝나네 고고 니마 해 미토치 라소카라 그렇게 동사 문조드노 어른가랑 인소노 왔다 그렇게 동사 문조르 gende aranga aranje sone retara jogunuda jogunude aranjinge de sone retara aranjinge de sone aya de kisha to gunude de jita de chukshe de pado ke kuya de chukshe de chizirna de dimuna de pertishu gunuka ga ksumu kadaga ka yatr chak chi sa chi ke no mato angara ta da se chen de azang de maremo tena angara ta da se chen de azang de te ke cha min ju ge de le de ka ta de na de chma de ze she ku min ju ku ke de a chi shu de di ge to ne ta ro ru ku a du no chi shu gu no shu ke ke chi ke to she pa ma to ke chi ma z de ke chi chi no ke yin gu ne de वैसे कता शु कछलान जिगा दे सोने शु जिशु शुसंबो कछ क तोनान जिग नजर कछ का टुक्षे नि दे रे न्यो ने चपर चतं चपर सों शी अरान्यन देवाला जि पिछन दतं थंबर निवा जों तं संबान जिर नि च अरानंग दर चरवे शों तं चिर नि च तेसम तं कछ जिला जिग चो तोंबा इन बिशर Tina de chirchu guno haja daja dewa to da chirchu guka tancho odun jina jiwe chirchu guka de chirchu guno chikang ka sina chirchu guno ka ktsiye tsna de khunde ge de ktsu chirchu guno ti ktskan jo ge chik ktskan jo jmare ktsk tugaran jo jmare na te chirchu ke chigti chirin guno na मेवारे कसख बारे मेवारे मेवा तो शे कसे तेते माये ना अजब जीवी किंदला अजब तंग अजब अजब सोच दाओ में पर अजब जीवी ती सम शासे सोतो मनीवा इन बिचर कद अजब नु जब के दाओ मो खासी ना रे माचंग इके ये ना छोला लीथ के शे मंजी की इच्छा सरना छेफ्टीर गुके माचंग इके ये ना छोला लीथ के शे मंजी की छेद जिन थे ना लीथ तं माचंग जिन थे मैं पाती इन बिशेद लीथ जग चिंगु माचंग तुझे तो तुझे मूते तुम बात तंगे चुक में किया चना दोजे च तगनुगा मां करें दोजे च तगनुगा मां करें जीतू च तगनुग मारा चुका दोजे तो जीतू च तगनुग मां है चुका फिर मंगे नगना अर्गन तो मुंह नहीं हो अंगीमां तं तगमां दे चना कुशं जिगपाग मातो ने रा रस ना कुजो कुवें जिगजोरं जिका कारस ना कुजोरा कुवें जिगजोरं जिका ना अमाम खीवी कंजा कुखाजें दिगा सोने खेरस जना कुजो कुगे कुगे अंजिका ना मंजिका ओ ते मंजिका ते नू ता